যতু দেশ কাশ আমি মর মূর্খ কর না যাই, কৃপা করো দিন কে দাতে মেরা গুণ অবগুণ না বিচারো কোই, মাটি কা ক্যা তুপ স্বামী মানুষ কি গত এগি, মাটি কা ক্যা তুপ স্বামী মানুষ কি গত এগি। পরম সম্মান যোগ শব্দ গুরু সাহিব শ্রী গুরু গ্রন্থ সাহিব মহারাজ জি দি পাবন পবিত্র হজুরি অন্দর সোভায় মান খোয়ে বেঠে গুরমুখ প্যারে সত সঙ্গী জনো, উস অকাল পুরখ ওয়াহেগুরু জি দি কৃপা সদকা ধন গুরু গ্রন্থ সাহেব মহারাজ জী দি প্রেরণা দা সদকা আজ দা এই কথা দরবার আয়োজিত কীতা গিয়া। আপ জি নে সিখ কৌম দে মহান বিদ্বান সিং সাহেব জ্ঞানী জসবন্ত সিং জি পরওয়ানা উনা পাসো গুরমত বিচারা সতগুরু জী দে খালসা পন্থ দে খালসে দে ও দিন যদো ও জঙ্গলা বিচ পাঁয়ে পত্তে খা কে জঙ্গলা দে কান্দ মূল খা কে গুজারা করদে রে, সিখি দে কীরে নু ওনা নে সাম কে রখেয়া। আও আপনে সময় অন্দর রহ কে হি জিতনি তু সুজ ধন গুরু গ্রন্থ সাহেব জি কৃপা করকে বখশন গে, সতগুরু গুরু গ্রন্থ সাহেব জি দি টেক লেগে আপ সমূহ মাই ভাই কৃপা করকে একাগ্রতা বখশো, হজুর দে অমৃত দি আপা বিচার করনি ধন গুরু গ্রন্থ সাহেব করম কৃপা, আপ মেহর করকে দাতা বিচ বরতে গুরু বখশি ফতেহ প্রবান করো জি। ওয়াহেগুরু জি কা খালসা ওয়াহেগুরু জি কি ফতেহ। আপ জি নে গুরমুখা পাসো সতগুরু গুরু গোবিন্দ সিং মহারাজ জি নে যো খন্ডে বাটে দি পৌল শিখা নু দিতি তে নাল খালসা পদ নাল সুশোভিত কীতা মেরে গুরদেব নে, আপনি শ্রবণ কীতা সতগুরু গুরু গ্রন্থ সাহেব মহারাজ জি দি পাবন পবিত্র বাণী দে আধার তে যো ভী রহিত গুরু গোবিন্দ সিং মহারাজ জি নে সানু বখশিশ কীতি হ্যায়, এস রহিত দা আধার ধন গুরু গ্রন্থ সাহেব জি দি বাণী। সতগুরু গুরু গ্রন্থ সাহেব মহারাজ জি দি বাণী অন্দর অমৃত দা জিক্র বেঅন্ত বারী আয়ে, তে সাহেব জি নে অমৃত দা যদো জিক্র কীতা তে গুরু গ্রন্থ সাহেব দি বাণী অন্দর অমৃত দে অর্থ ভী বখ বখ নে। সতগুরু গুরু গ্রন্থ সাহেব দি বাণী বিচো গুরদেব দে যদো সি বচন পড়নে হ্যাঁ খন্ডে বাটে দে অমৃত দি আপা আউনা, সতগুরু গুরু গ্রন্থ সাহেব দি বাণী অন্দর গুরদেব নে বেঅন্ত বচন অমৃত দে সম্বন্ধ বিচ কহে, আসি পড়নে হ্যাঁ গুরদেব জি দা বচন সাহেব কিন্নে সব রস মিঠা মনে অমৃত দে সম্বন্ধী সুনে সা লোনে খট তুরসি মুখ বোলনা মারন নাদ কিয়ে, আগে সাহেব কিন্নে ছত্তি অমৃত ভাও এক যা কো নদর করে, এথে অমৃত দা অর্থ কেবল সুয়াদলা ভোজন বখ বখ অর্থাঁ বিচ আয়ে, কে লগে ছত্তি অমৃত ভাও এক যা কো নদর করে। ধন গুরু গ্রন্থ সাহেব দি বাণী দূসরা প্রমাণ সাহেব কিন্নে যে প্রসাদ ছত্তি অমৃত খায়ে তিস ঠাকুর কো রাখ মন মাহে, ওথে ভী অমৃত দা অর্থ সুয়াদলে ভোজন। সাহেব নে বাণী বিচ প্রমাণ দিতা কে লগে এক মাসাহারী
एक तृण खाए इकना छत्ती अमृत पाए। उथे भी अमृत का अर्थ गुरुदेव ने स्वादिष्ट भोजन किया। खजूर की बाणी पढ़ते हैं, साहब ने अमृत के संबंधी मैं अर्थ करा, नाल एक बचन किया दुध लई भी गुरु ग्रंथ साहिब च शब्द अमृत वरते। साहब की बाणी का बचन आता है, कह लगे पशु मिले चंगियाइयां खड़ खावें अमृत दे। उथे भी जिक्र दुध की थां ते भी अमृत शब्द वरत्या। साहब की बाणी पढ़द्या महाराज जी ने कृपा करके बचन किया ते चंदन की भी अमृत नाल तुलना की। कह लगे मैला अगर बेरे है भुयंगा बिख अमृत बस है एक संगा। उथे चंदन नू अमृत ते चंदन नू एक बराबरता दे दी। साहब की बाणी पढ़दी खजूर ने बचन किया, कह लगे सोन कटोरी अमृत भरी लैना मैं हर आगे धरी। उथे भी साहब ने शब्द अमृत वरत्या दुध की थां ते। खैर सतगुरु गुरु ग्रंथ साहब की बाणी विच अमृत स्वादिष्ट भोजन नू भी कहे, अमृत दुध नू भी कहे। हजूर की बाणी विच चंदन की गल करद्या भी अमृत शब्द वरत्या। सतगुरु की बाणी पढ़द्या एक बचन आया, कह लगे अमृत काया रहे सुखाली बाजी ए संसारो। उथे काया नू अमृत नाल साहब ने दोनों इकट्ठिया कर दिता। कह लगे अमृत काया रहे सुखाली, इथे अमृत का अर्थ दुध नहीं, इथे अमृत का अर्थ स्वादिष्ट भोजन नहीं, इथे अमृत का अर्थ अपने आप नू अमर जानन वाला। अमृत काया रहे सुखाली, हजूर की बाणी पढ़द्या साहब ने बाणी नू भी अमृत किया। कह लगे हे मेरे मालिक जी अमृत अमृत तेरी बाणिया तेरे भगतां हृदय समाणिया। साहब ने बाणी नू अमृत किया, कह लगे अमृत बाणी हर हर तेरी सुन सुन हो वै परम गत मेरी। कह लगे हमारी प्यारी अमृत धारी, बाणी नू क्या अमृत नाल भरपूर है, हमारी प्यारी अमृत धारी गुरनिमख ना मनते तारी रे। साहब ने क्या बाणी गुरु गुरु है बाणी विच बाणी अमृत सारे। ये ते सारे दर ते कुछ संभाल करे विच बाणी अमृत सारे। गुर बाणी कह सेवक जन माने प्रतख गुरु निस्तारे। कह साहब ने बाणी विच बचन किया, कह लगे प्यारिया के बाणी ने भी शब्द अमृत वरत्या। मैं आना के खंडे बाटे दी पौल क्यों जरूरी है।